প্ৰেমলাল ভাৰ্মা তাইখন ছবি কান্দুৱা মধ্য প্ৰদেশ পৰা কানাহনি কাইন ড্ৰেগ ৰেজনত লিখি দিয়েছে চলা যাতা হোঁ এইটো গীত প্লে কৰি দিয়ে কাৰণে দুৰ্গেশ পৰা কুশিবা জনাই দিয়েছে জঞ্জা ডিমং চৰিয়া জানকাৰ্পি আংলং ব্ৰা আজিবি কিশোৰ কুমাৰ লাগে কানা শুনি কিনা এনজয় কৰি আছো লিখি দিয়েছে থেংক ইউ চ' মাছ আপুনিখন কোন কোন এতিয়া লিখি দিয়েছে আপুনিখন চবকেই খুশিবা জনাই দিয়েছে আৰু ইয়াতে দুৰ্গেশ পৰা কৈ আছে কিশোৰ কুমাৰ বৰ্ণ এজ আভাস গাংগুলি কুমাৰ গাংগুলি অগষ্ট 4, 1929 ডাইত জনম কুৰিয়া লগা থাকি আছে আৰু অক্টোবৰ 13, 1987 ডে তাই মৰি থাকিছে ৱাজ এ লেজেণ্ডেৰী ইণ্ডিয়ান প্লেবেক ছিংগাৰ এক্টৰ লিৰিচিষ্ট এণ্ড কম্পোজাৰ Hailing from Kandwa, Madhya Pradesh, he is celebrated as one of the greatest voices in Indian music history. Famed for his signature yodeling and immense versatility, Kuina Durgesh Bra, itulaga jankari bi ami khan sob jani diyeche. Durgesh ji, thank you so much for bringing that. Aro ami khan sob ke janai diye karone beshi khushi ba janai diyeche. Yate ami khan laga listener hikhu du jimu janapata bra. কানাহনি কিনা এনজয় কৰি আছো নালে কি দিয়েছে শিকোতো জুমু গুড মৰ্ণিং এণ্ড থেংক ইউ চ' মাছ আই এম ডুইং এবছলুটলি গুড আই হোপ ইউ অলছ' ডুইং গুড আৰু ইয়াতে নেক্সট গীত আমি কাৰণ শুনি হ'ব আৰু এইটো গীতটো হ'লে আমি কাৰণ চবেই সদায় শুনি থকা এটা কিশোৰ কুমাৰ লগা এফৰ্টলেছ ছিংগিং ব্ৰা আজি থাকবি এইটো লগা গীত চব মানুহ লগা ফেভৰেট বনাই দি কিনা থাকি আছে শুনি কিনা এনজয় কৰিবি মেৰে জীৱন সাথী ফিল্ম ৰাহি মিউজিক দিছে আৰ্দীপ বৰ্মন লিৰিক্স মাছৰু চুলতানপুৰী

ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনিখন ছবি কাৰণে শুনি কিনে এনজয় কৰি থাকিব বুলি মই পূৰা উমেদ কৰি আছে। এইটো উমেদ লগতে আমি খান ইয়াতে পইলা ৰিয়েল টাইম ট্ৰাফিক আপডেটছ পইলা শুনি হ'ব। ইয়াতে মহংগলৰ পৰা লৈ কিনে বি এইচ কিউ জাংচন দি যা লগা মডাৰেট ট্ৰাফিক থাকি আছে। বি এইচ কিউ জাংচন পৰা মহংগলা দি আহি লগা লাইট ট্ৰাফিক থাকি আছে। এইটো লগা অল্টাৰনেট ৰুট আপুনি খান জ্বলাব মন আছে বোলে অল্ড মিনিষ্টাৰ্ছ হিল জেল কলনি থাকি আছে। পি এইচ কিউ জাংচন পৰা মেজৰ জাংচন দি যা লগা মডাৰেট ট্ৰাফিক থাকি আছে। মেজৰ জাংচন পৰা বি এইচ কিউ জাংচন দি উঠি লগা লাইট ট্ৰাফিক থাকি আছে। এইটো লগা টুইটা অল্টাৰনেট ৰুট থাকি আছে পাৰামেডিকেল মডেল আই জি আৰু লেডি মাইলছ ৰোড। ডিচিপিকেট পৰা ৰাজু পইণ্ট দি যা লগা আৰু আহ লগা টুইটা বি মডাৰেট ট্ৰাফিক থাকি আছে। এইটো লগা তিনিটা অল্টাৰনেট ৰুট থাকি আছে। টিচিপিকেট টু ৰাজু পইণ্ট, বক্স কাটিং টু এন এইচ এগে চেঞ্চেছ পইণ্ট আৰু ফুলবাৰী টু খুচুজে লোকেল গ্ৰাউণ্ড আৰু ৰাজু পইণ্ট থাকি আছে। ৰাজু পইণ্ট টু চেঞ্চেছ পইণ্ট যা আৰু অহাটো দাবি মডাৰেট ট্ৰাফিক থাকি আছে। এইটো লগা একটা অল্টাৰনেট ৰুট থাকি আছে চেঞ্চেছ পইণ্ট টু এন এইচ এগে। হাইস্কুল জাংচন টু চেঞ্চেছ পইণ্ট যা লগা মডাৰেট ট্ৰাফিক থাকি আছে। চেঞ্চেছ পইণ্ট পৰা হাইস্কুল জাংচন দি উঠি লগা লাইট ট্ৰাফিক থাকি আছে। এইটো লগা টুইটা অল্টাৰনেট ৰুট থাকি আছে বিলিগ্ৰাম ৰোড ডি পি এছ আৰু হাইস্কুল জাংচন ডি মডেল ৰোড। এন এইচ এগে জাংচন পৰা চেঞ্চেছ পইণ্টে যা আৰু অহা দুটা বি লাইট ট্ৰাফিক থাকি আছে। তো মাই ডিয়াৰ ফ্ৰেণ্ডছ, এইটোৱেই থাকিছে আজি ফুজৰ লগা দহ বাজি লগা ফাৰ্ষ্ট ৰিয়েল টাইম ট্ৰাফিক আপডেটছ। এইটো লগা নেক্সট ৰিয়েল টাইম ট্ৰাফিক আপডেটছ আনি দিয়া হ'ব দহ বাজি আঠাতে। তো মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি কাৰণ চব ছিট বেল্ট লগাই কিনা, হেলমেট লগাই কিনা, ট্ৰাফিক লগা চব নিয়ম মানি কিনা ট্ৰাফিক জ্বলাবৰ কাৰণে কৈ দি আছে।

আমি খান লাগা লিসনাৰ ভিকি ফ্ৰম ডি ব্লক কোহিমা দাহে ৰিকুৱেষ্ট কৰা গীত আমি খান শুনি হ'ব সোনু নিকম আৰু অলকা যাগনিক অৱস্থে। মিউজিক দিছে হিমেশ ৰিশামিয়া, লিৰিক্স সুধাকৰ শৰ্মা, ফিল্ম আছে জোৰি নম্বৰ ওৱান।

নেক্সট গীত শুনি হব দিলৱালি ফিল্মৰা উদিত নাৰায়ণ আৰু অলকা ইয়াগনিক অৱস্থে। মিউজিক দিছে নাদিম আৰু শ্ৰৱণ, লিৰিক্স সমীৰ। আৰু এইটো গীত গানে ৰিকুৱেষ্ট কৰি না লিখি দিছে মিখাল নাগাৰ ৰেগুলাৰ লিষ্টনাৰ দুৰ্গেশ নাকানপুৰী, ৰাধিশ্যাম নাকানপুৰী, বন্দনা ভাৱনা, বিণ্টু গুলু কুসুমবাই, পাবু দিব্যাঞ্জ, সুৰাজ কুমাৰ ডাকছে, সুৰাজ ভৰ্মা, ঋষভ খানাক, ভাৱনা ভৰ্মা, প্ৰেমলাল ভৰ্মা, নিকেশ ধৰ্মেন্দ্ৰ আৰু মমতা ভাই ভৰ্মা, গন্ধোৱা মধ্যপ্ৰদেশ পৰা। তো শুনি কিনা এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ দিলৱালি ফিল্মৰা উদিত নাৰায়ণ আৰু অলকা ইয়াগনিক অৱস্থা।

0: Well, my dear friends, আপুনি কাজ অবি কানা শুনি কিনা এনজয় কৰি থাকিব বেলে মই পুৰা উমেদ কৰি আছে ইয়াতে লাষ্ট কেদি শুনি কিনা আমি কান এইটো প্ৰগ্ৰাম চাইজ কৰি দিয়া হ'ব আম মিলো সচনা ফিল্ম বা দি আছে লতা মংগেশকৰ আৰু কিশোৰ কুমাৰ আৱাজতে মিউজিক দিছে লক্ষ্মীকান্ত প্যাৰী লাল লিৰিক্স অনন্ত বক্সী
1: আচ্ছা তো হম চলতে হ্যাঁ

Chawal to ami khan sobse zaruri aro stable khalwa bustu ekta ase jundu ami khan sob manu sob population de chula to dikhibole pare. Dan to rain fit lowland upland deep water areas etu khan sob te ulabole pare. Ami khan laga desh India de 30-50% yield to puka bimari aro nalagya gas khan para hudai sal biya kuri diya to dikhibole pare. আমি খান সবজি বাড়ি লাগা হেলথ তো ভাল পৰা মেইনটেইন কৰো বোলে সবচে আগে তো এইটো পোকা অৰ্গানিজমছ নেচাৰেল এনিমিছ হস্ট প্লেন্টছ এইটো খান কেনেকুৱা কাম কৰে এইটো জানি ল'বলৈ লাগে আৰু এইটোৰ পৰা কি লগা তাৰিকা জৰুৰী আছে এইটো চলাই না এইটো লগা কণ্ডিশ্যন খান তো হাতাই দিবলৈ পাৰিব আৰু এইটোৰ পৰা পোকা আৰু বেমাৰী খান কোনটো জেগা কোনটো ইক'চিষ্টেমতে পৰা আহে এইটো চাই না আমি খান শিকিবলৈ পাৰিয়া একটা আছে এগ্ৰ' ইক'চিষ্টেম এনালাইচিছ এ ই এছ এ টো এ প্ৰজেক্ট আছে যোনটোতে এক্সটেনশ্যন ফাংচনাৰিজ আৰু খেতি বাৰী কৰা খান পৰা খেতি লগা চিটুৱেশ্যন যোনটোতে পোকা বেমাৰী মাটি লগা কণ্ডিশ্যন চব্জি বাৰী লগা হেল্থ আৰু ক্লাইমেটিক ফেক্টৰছ খান চাই না কেনেকুৱা কৰিলে চব্জি বাৰীটো ভাল আৰু হেল্থি পৰা ওলাব এইটো লগা ওপৰতে আছে বেচিক কম্পনেণ্টছ অফ এ ই এছ এ গছ লগা হেল্থ আলগ আলগ ষ্টেজেছতে গছ খান লগা কম্পেনচেশ্যন এবিলিটি পোকা খান লগা ডিফেণ্ডাৰ পপুলেশ্যন ডাইনামিক্স মাটি লগা কণ্ডিশ্যন ক্লাইমেটিক ফেক্টৰছ খেতি বাৰী কৰা খান লগা পাষ্ট এক্সপিৰিয়েঞ্চ প্ৰিন্সিপল অফ এ ই এছ এ চব্জি বাৰী হেল্থি থাকিয়াতো থালিবি খেতিটো সদায় চাই থাকিবলৈ লাগে গছ লগা কম্পেনচেশ্যন এবিলিটি ডিফেণ্ডাৰো বুজি না আৰু কনজাৰ্ভ কৰি না ইনচেক্ট জু পেষ্ট ডিফেণ্ডাৰ ৰেচিঅ' এ ই এছ এ মেথডলজি ডাটা ৰেকৰ্ডিং প্লেন গ্ৰ'থ পাহাৰী লা উচাই নাম্বাৰ অফ টিলাৰ হিল আৰু পাতা লগা নাম্বাৰ ক্ৰপ চিটুৱেশ্যন গছ লগা হেল্থ পোকা বেমাৰী আৰু নালাগীয়া গছ নেচাৰেল এনিমিছ মাটি লগা কণ্ডিশ্যন ইৰিগেশ্যন ৱেডাৰ কণ্ডিশ্যন ইনপুট কষ্ট তাৰ লগা বীজন ফাৰ্টিলাইজাৰ্ছ পেষ্টিচাইডছ লেবাৰ হাৰ্ভেষ্ট ইল কেজি পাৰ হেক্টৰ আৰু প্ৰডাক্ট লগা দাম rupees per kg integrated pest management strategies cultural practices gorom samoy de khundi dia tar laga bans to kati dia aro sobji bari laga residue to biya kuri dia healthy vision aro resistant varieties kan to select kuribole lage vision laga treatment trichoderma pseudomonas at the rate 5-10 gram per kg seed itu to bijan aro mati laga bimari khan karne ase carbendazim 50% wp at the rate 2 gram per kg seeds carbosulfan 2 gram per kg seed aro itu to root node nematodot khane ase joldi aro thik samoy te transplanting aro sowing koribole nursery to bal পৰা ওলাবলে স্পেচিংটো আৰু ডাঙৰ কৰি দিবলে 36 hills per meter square ফাৰ্টিলাইজাৰ্ছ আৰু মাইক্ৰ' নিউট্ৰিয়েণ্টছটো ঠিক বেলেঞ্চতে চলাবলে ঠিক ৱাটাৰ মেনেজমেণ্ট চলাবলে হাৰ্ভেষ্ট কৰাটো গ্ৰাউণ্ড লেভেল লগা ওচৰতে কৰিবলৈ লাগে মেকানিকেল প্ৰেক্টিচেছ বেমাৰী লাগি যা আৰু পকা পৰা ইনফেক্ট কৰি দিয়া গছ কাণটো ওলাই দিব ধান লগা বীজনটো থালিয়া সময়তে তাৰ লগা ওপৰতো ক্লিপিং কৰি দিবলৈ লাগে এনেকুৱা কৰিলে ষ্টিম বৰাৰো চিট বেডতে নাথাকিব আৰু এইটো ট্ৰান্সপ্লেণ্ট কৰি না খেতিতে থালিয়া টাইমতে নাহিব ধান লগা গছতে কয়ৰ ৰপটো চলাবলৈ লাগে এইটোৰ পৰা পোকা লগা ডিছলজিং কেছ আৰু লিফ ফল্ডাৰ লাৰ্ভা এইটো নিচিনা কমটি হ'ব 1 liter কেৰোচিন অইলটো 25 kg মাটিতে মিলাব আৰু 1 hectare মাটিতে থালিব থালি দিয়া পিছতে হাত পৰা 3-4 সপ্তাহ হোৱাৰ পিছতে

সদায় পানী দিয়াটো জৰুৰী আছে। ইলেক্ট্ৰিচিটি, জিঞ্জাৰ পাউডাৰ প্ৰডাকশ্যন ইউনিটটো কৰিবলৈ লাইট কানেকশ্যন, থ্ৰী ফেজটো চব মেচিন কাৰণে লাগে। ইলেক্ট্ৰিচিটিটো ৰেগুলাৰ থাকিব লাগে। বিল্ডিং ৰিকুৱাৰমেণ্টছ, বিল্ডিংটো নালা লগা ফেচিলিটি ঠিক থাকিব লাগে। ৱাশ্বাৰ কাম পিলাৰ নিচিনা মেচিন কাৰণে ভেণ্টিলেশ্যন ঠিক থাকিব লাগে, জাগাটো ডাষ্টিং নাথাকিব কাৰণে। মেচিন হেণ্ডলিং, জিঞ্জাৰ ৱাশ্বাৰ, জিঞ্জাৰ ৱাশ্বাৰতে পাৱাৰ চাপ্লাইটো বন্ধ কৰি দিব লাগে। ৱাশ্বাৰটো পানীৰ পৰা চাফা কৰিবি, বন্ধ কৰি না চেলেক্ট কৰা ধোৱাখনটো পানীৰ পৰা চাফা কৰিবি। বন্ধ কৰি না চেলেক্ট কৰা ধোৱাখনটো মেচিন লগা 2/3 ভলিউমতে ঢালিবি। পানী চাপ্লাই মেচিনতে গুচিয়াটো খুলি দিবি। পানী লগা লাইট চাপ্লাইটো অন কৰি দি না 1 পৰা 2 মিনিট নিচিনা চলাব দিবি। পাৱাৰ চাপ্লাইটো বন্ধ কৰিবি আৰু ওপৰ লগা কভাৰটো ওলাই না ধূলা আৰু চামৰা ওলাটো চেক কৰিবি। যদি চামৰা ওলা আৰু ধূলাটো হোৱা নাই কৰিলে আৰু ঢাকনাটো বন্ধ কৰি না ৰিপিট কৰিবি। যদি চামৰা ওলাটো হৈ যাইছে কৰিলে ওলাই দিয়া ৰাইজমছখনটো দাপাতে ঢালি ল'বি। হোৱা পছতে মেচিনতে চামৰা আৰু ময়লা থাকিয়াটো ভাল পৰা ধুলাই দিবি। মেচিনটো যদি কাম নকৰি যাইছে কৰিলে অফ কৰি না পাৱাৰ চাপ্লাইটো চেক কৰিবি। কানেকশ্যনছ, মটৰ হিলা, শ্বাফ্ট পৰা জাম হোৱাটো হাত লগা মদত পৰা ওলাই দিয়া আৰু মটৰ কাম নকৰি যা। মেচিন চলা সময়তে হাত পৰা আউটলেট আৰু ইনলেটতে নাথালিবি। মেচিনটো শ্বক ভাইব্ৰেশ্যন প্ৰুফ জেগাতে ৰাখি না বনাবলৈ লাগে। জিঞ্জাৰ শ্লাইচাৰ, জিঞ্জাৰ চাপ্লাইতে পাৱাৰ যাওঁটো বন্ধ কৰিবি। শ্লাইচাৰটো পানীৰ পৰা চাফা কৰিবি। দাপাটো বাহাৰতে ৰাখি না শ্লাইচ জিঞ্জাৰখনটো জমা কৰিবি। পাৱাৰ চাপ্লাইটো অন কৰিবি। চামৰা ওলাই দিয়া আধোৱাখনটো আস্তে পৰা হপাৰতে ঢালিবি মেচিনটো জাম নহ'ব কাৰণে। শ্লাইচিং প্ৰচেছটো খতম হোৱা পছতে 30 মিনিটছ হোৱা পছতে মেচিনটো অফ কৰি দিবি। তাৰকে অলপ মিনিট কাৰণে অফ ৰাখিবি মটৰটো গৰম নহ'ব কাৰণে। সদায় কাটিয়া ব্লেড আৰু মেচিনটো পানীৰ পৰা ধুলাই থাকিবি। কাটিয়া ব্লেডটো দাৰ নোহোৱা হৈ যাইছে কৈলে আলাক ৰাখি ল'বি। শ্লাইচটো একে চাইজতে ওলাব কাৰণে ক্লিয়াৰেন্সটো ঠিক একেতে এডজাষ্ট কৰিবি। মেচিন কাম নকৰি যাইছে কৈলে পাৱাৰ চাপ্লাই, কানেকশ্যনছ, চকিং আৰু মটৰ বিয়া হৈছে না নাই চেক কৰিব লাগে। মেচিন চলা সময়তে হাত আউটলেট আৰু ইনলেটতে নাথালিব লাগে। মেচিনটো শ্বক ভাইব্ৰেশ্যন প্ৰুফ জেগাতে ৰাখি না বনাব লাগে। জিঞ্জাৰ ড্ৰায়াৰ, জিঞ্জাৰ ড্ৰায়াৰতে পাৱাৰ চাপ্লাইটো অফ কৰি দিব লাগে। ট্ৰেখনটো ফিল নকৰে আগতে চাফা কৰিব লাগে। ট্ৰে ড্ৰায়াৰটো আধা ঘণ্টা আগতে অন কৰিব লাগে চুকাবৰ কাৰণে। চুকাবলৈ লগা টেম্পাৰেচাৰটো 55 আৰু 60 ডিগ্ৰী চেলচিয়াছ আছে আৰু আধোৱা পাউডাৰ লগা কোৱালিটি মেইনটেইন কৰিবলৈতো 65 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰটো পাৰ নকৰিব লাগে। শ্লাইচ কৰি দিয়া আধোৱা 2 পৰা 2 কেজি আদাটো ট্ৰেতে একে হিচাপতে স্প্ৰেড কৰি দিবি। শ্লাইচটো একজন একজন লগা ওপৰতে নাথালিব লাগে। ইটো লগা সময়তে এয়াৰ ব্লাৱাৰটো চলাই থাকিব লাগে আৰু একে সময়তে হাৱা গুচিবলৈ জেগাটো খোলাই দিব লাগে। ৰাখি দিয়া পছতে আধোৱাটো চুকিছে না নাই কেনেকা জানি পাই কৈলে হাত লৈ না বাংগাই চাবি। বাল পৰা চুকি যাইছে না নাই বাংগা সময়তে জানিব। বাল পৰা চুকিয়া নাই কৈলে আৰু অলপ সময় কাৰণে চুকাবি। ড্ৰায়াৰটো কাম নকৰি যাইছে কৈলে পাৱাৰ চাপ্লাই, হিটিং এলিমেণ্ট, ব্লাৱাৰ ফেন আৰু ইলেক্ট্ৰিকেল পেনেলতে কানেকশ্যনছটো চেক কৰিবি। মেচিন চলা সময়তে ড্ৰায়াৰ গেটটো নখোলাব লাগে। একটা বেচ কমপ্লিট হোৱা পছতে ড্ৰায়াৰ আৰু ইটো খালি নহয় না ট্ৰেছটো ভাল পৰা চাফা কৰি দিব লাগে। এইটো থাকিছে পষ্ট হাৰ্ভেষ্ট মেনেজমেণ্ট অফ জিঞ্জাৰ। আজি আমি খন লগা প্ৰগ্ৰামটো ইয়াতে পৰা চিজ কৰিব। শুনি লোৱা চব মানুহকে খুচি জনাই দিয়া যে আহিয়াকালি নতুন কথা লৈ না লগ কৰা হ'ব।

0: और मेरा दोस्त राकेश है, भगवान सिंह परवान जी है, अभिनाथ जी है, रमेश प्रजापति जी है, गोल्डी बाई है, बिमल है, अमल है, और जितने कॉलर अंजलि और तमाम श्रोता कोयमा के साथ जिसका भी नाम लेना भूल गया उन श्रोताओं के लिए सुनाना चाहता
1: हूँ। ओके ओके ठीक है पूरन वर्मा जी, आपने कॉल किया और आज तो सबसे पहले मैं जो फिल्म का नाम लिया है मेरे पास है, तो आप सुनिए और एंजॉय कीजिए और कॉल करने के लिए धन्यवाद।
0: थैंक यू मैडम,
1: वेलकम। শুনি থকা সববিলাক প্ৰগ্ৰামত এইবাৰ দুচৰা গীত কাৰণে আমি খান লতে কল কৰিছে অল দ্য ৱে ফ্ৰম ৰাজস্থান, আৰু কল কৰিছে পুৰণ বৰ্মা, আৰু তাৰ পৰা পচন্দ কৰিছে মেনে প্যাৰ কিউ কিয়া ফিল্মত পৰা উদিত নাৰায়ণ আৰু অলকা য়াগনিক লগা আৱাজতে, আৰু থ্ৰু এফ এম ট্ৰেকপেন পৰা খুব তাৰ দোষী বনাই কিনা আছে তাৰ খানকে, আৰু শুনি থকা সববিলাক, আৰু এতিয়ালৈকে কল কৰি কিনে আহিছে ৰমেশ প্ৰজাপতি, আৰু তাৰ কিবি ডেডিকেট কৰি দি কিনে মাং কৰিছে, তো শুনিব মেনে প্যাৰ কিউ কিয়া ফিল্ম কি গীত গাই আছে উদিত নাৰায়ণ আৰু অলকা য়াগনিক।

0: Hello.
1: Hello.
0: Hello, kun koi ase? Hello.
1: গোলাঘাট পৰা কৈ আছে, বিদ্যুৎ
0: গোলাঘাট পৰা
1: শইকীয়া।
0: কোন কৈ আছে?
1: বিদ্যুৎ শইকীয়া কৈ আছে,
0: কোন?
1: তো আসাম পৰা কৈ আছে। বিদ্যুৎ পাপু লাগা নাম মোৰ।
0: নামটো পাপু?
1: হয় হয়।
0: অ'কে, কবি কেনেকুৱা আছে?
1: ভাল আছে, আপুনি ভাল আছে না?
0: বেছি ভাল আছে। আজি পহিলা পহিলা বাৰ কল কৰি আছে নেকি?
1: হয়
0: অ'কে, স্বাগত কৰি আছে প্ৰগ্ৰামটোৱে।
1: হয় হয়, আপোনাৰ শুনি কিনে ভাল লাগিছে।
0: অ'কে, থেংক ইউ কবি।
1: আপোনাৰ ভইচ বি মিঠা আছে, এইটোৰ পৰা ভাল লাগিছে শুনি কিনে।
0: অ'কে, থেংক ইউ ছ' মাছ। মই কমপ্লিমেণ্ট ল'ব কবি আপোনাৰ খান কাৰণেহে মোখান বি আজি তাক আহিব পাৰে আছে। তো আপোনাৰ খান আশাত দি থাকিবি সদায় দিন। অ'কে কবি, কি গানা শুনিবলৈ মন আছে?
1: মই জুবিন গাৰ্গ ছং শুনিব বিচাৰি আছে।
0: জুবিন লাগা কোনোবা ফিল্ম লাগা নাম জানে তাই লাগা?
1: আপুনি এইটো আসামিজ লগা গান লগাব পাৰে না?
0: আসামিজ লাটো মই বাজাব।

চান্স পে ডান্স ফ্লিমত শুনিলে শুনি থাকা সববিলাক আৰু বি আপোনাৰ খালা মেছেজেছ ইয়াতে আহি কিনে আছে লৈ কিনে জলদি পৰা পুৰি দি আছে। এইবাৰ লিখি কিনা পঠাইছে বকা জান পৰা অভিজিত আৰু তাৰ পৰা কৈছে লাভলি ইভিনিং হিন্দুস্তান জিন্দাবাদ এণ্ড গুড নাইট আফটাৰ 10 PM কৈ কিনে শুনি থকা সববিলাকে উইছ কৰি দিয়া আছে অভিজিত ভেৰি ভেৰি গুড ইভিনিং টু ইউ বেছি বেছি খুচি আছে এতিয়া সময় টিভি আহি কিনে প্ৰগ্ৰেম লগতে জুৰি আছে আৰু তাতে মই পুৰা বিশ্বাস আছে কি আপোনাৰ গীতখন বি শুনি কিনে এনজয় কৰি আছে। আৰু ইয়াতে দুচৰা মেছেজ লিখি কিনে পঠাইছে নিমাদি বয় আৰু নিমাদি গাৰ্ল গ্ৰাম জছৱাদি মধ্যপ্ৰদেশ পৰা গুড ইভিনিং উইছ কৰি আছে আই ভেৰি ভেৰি গুড ইভিনিং টু দ্য বোথ অফ ইউ। আৰু দুচৰা মেছেজ ইয়াতে লিখি কিনে পঠাই আছে আই ভেৰি গুড ইভিনিং ডিয়াৰ আৰ জে ইটছ ছাচ এ বিউটিফুল ইভিনিং ফৰ মি এজ ইউ আৰ ফাইনেলি বেক ইন দ্য ষ্টুডিঅ' উইথ ইয়ৰ ৱণ্ডাৰফুল প্লে লিষ্ট হিয়াৰিং ফ্ৰম ইউ এগেইন ইজ ব্লিছফুল I'm all very excited, looking forward to have a wonderful time again. Kanga Pilar, koi gina chuba ki jamir, ungma busti mokok chungbra likhi gina pathaya se. A very, very good evening to you too, chuba ki jamir, and kanga Pilar to you for tuning in at this hour. Diri hui se, huli bhi apnar FM trakupan charya nai, itia logi bhi saath diya se, aro saath saath te. গানাখন বি এনজয় কৰি কিনে শুনি আছে বেছি বেছি খুচি আছে কৈ কিনে আপোনাৰকে জনাই দি আছে। আৰু ইয়াতে আখ্ৰীবু কহিমাৰ পৰা বি গুড ইভিনিং উইছ কৰি আছে আই ভেৰি ভেৰি গুড ইভিনিং টু ইউ আখ্ৰীবু আৰু তাৰ কোৱা আছে ৱাও নাইচ ছংছ গুড চইচেছ কৈ কিনে লিখি কিনে পঠাই আছে আৰু গ্ৰেডিং বি দি কিনে আছে এ ৱান আখ্ৰীবু বেছি খুচি আছে কি দেৰি হৈছে আপোনাৰ টিউন ইন কৰিছে হলি বি খুব এনজয় কৰি কিনে শুনি আছে আৰু এ ওৱান বি দি কিনে আছে ডাঙৰ খুচি আপোনাকে জনাই দি আছে। আৰু ইয়াতে গুড নাইট লগা শায়েৰী দুৰ্গেশ নাগানপুৰীৰ পৰা শুনি থকা সববিলাকে লিখি কিনে পঠাই দি আছে আৰু এনেকুৱা লিখি আছে ৰাত আতি হে সিতাৰে লেকৰ নিন্দ আতি হে সপনে লেকৰ হামাৰী বছ ইতনি দুৱা হে কল কি সুবহ আয়ে আপকে লিয়ে বহুত সাৰী খুশিয়া লেকৰ আপকে পচন্দিতা গানে লগাতাৰ এফ এম ট্ৰাক অপন 110 মেগাহৰ্টজ পৰ কৈ কিনে লিখি কিনে পঠাই আছে দুৰ্গেশ জী বেছি বেছি খুচি আছে গুড নাইট লগা শায়েৰী আমি খান আৰু শুনি থকা সববিলাককে ইমান সুন্দৰ আৰু মিঠাচ লগতে লিখি কিনে পঠাইছে ডাঙৰ ওলা খুচি জনাই দি আছে। আৰু ইয়াতে দুচৰা অ'কে দিছ ইজ দ্য চেম মেছেজ আই থিংক আই শুড বি গোয়িং to the second message which is sent by Akribu. Well, thank you all so much. Huni thaka sabbilak. Program says kuruwa karne khali 5 minute hai bachi gina se to apnar khan karne last git to bajai diya se aur kya film ki git no git phir bhi দিল হে হিন্দুস্তানি ফিল্ম কি গীত অভিজিত আৰু অলকা য়াগনিক লগা আৱাজে যিমান জন বি এতিয়া সময়তে আহি কিনে প্ৰগ্ৰামতে চামিল হৈ কিনে আছে আপোনাৰ খানকে ডেডিকেট কৰি দি আছে শুনিবি আৰু এনজয় কৰিবি।